0: 사그로부터 감동구나.
1: 이 사그로부터서 응고 가한 농을 저리 우정 다시 그런 거 잘 없냐 가해 동물 또 대포리 좀 동물에 사그낭 마로 뭐 숨을 통고 혼가 치클라로 뭐 박사 받아 예 아기바
0: 해시
1: 예 아버다 호그로 같은 게 땡 가리 못해 가리 뭐 아기 호스카니 배도 뭐 쳐라이래 막해 아저 아버는 진 잘서 따라 안 왔음 뭐다
0: 干我吃个拉包不啊！再买三百的不吃个拉不晓得么？哦，怕那能怕那你困得到当嘛呢？很少。嗯，当当开了当忙吧，哎，怕那能包不就困得当得到？哦，哈哈哈哈哈！老开？这啊，怕那那干的我马上来问买什么表，不用其他来这当来。哦。
1: 아나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나 다 그대로 가야지만 버는 뭐는 가지 있어. 뭐는 내려 어디 나갈래요. 산대로 가지.
0: 방토떡다.
1: 방토떡이 정말요.
0: 아우. 아우. 아우. 벨레키 한바이. 벨레키 카스랑 가는 바이 꼭마사오이. 한바이.
1: 산대로 가지 중가 정말 번호 산대로 가 떡떡떡 정말 와라 문크 그랬지.
0: 아우. 벨레키.
1: 아버 볼롱 카 바분만 일레만데 다 아타블롱 저거 빼겠다. 아타블롱 하거든 나거든 뭐 승어. 알아는 모르는 살아지로.
0: 봐.
1: 내 속도랑 관심 아 마담 톱을 해안 되게로 삼아 발롱어.
0: 하이시나. 어 아버니 똥톱은 주다.
1: 이 똥톱어 안 되로 해 똥만이 뭔 거라고 발롱으로 탄가 봐.
0: 아.
1: 뭐 돌돌니 파리. 고구르다 먹다 톱. 정말 참맛이 잘 마르게.
0: 잘 마르게. 하면은.
1: 이 딱.
0: 아, 너 아건게. 한 바이 벨라이케 한 바이. 아우 마우와 모니카 카보스랑카 제님 보고가 보 아스 비니 아기니 라이탕짝 살록네 거그나 사이크나르마니 구비노 삭자라이록베 마톤케 카스랑마니 너주다 삭자라이 노카리보다쿠 부쿠롱니 비싱어보 박사동에 디바 그달이 동네 거토기 동네 뚜둘이 동네 아브록바이 동카케 동토구 볼롱오노 부스 동토토케 동네마니 보록니 거그노 사이크나르카 hat bolongo thachokna thango ara thachoki o hakorono thamuri chaulla ei busake tong thotok khana na a kubinu bine okok sama bisingte want to inai kan kai kubinu tong thotok leng khana na obo to salchani ko gya borok abhai khele nombrok ni sikla jorani o omorok no yari lairi phaika tabukhai a muito mano kubinu mai kobang malang mani kokrok মুই তোমান খাঙ্কাই খাস রাঙ্গ তাই কিফিলি থানা মুচং অজরাব
2: হ্যালো
0: হ্যালো
2: হ্যালো
0: এই কথা খান খরা
2: খানা খাবো কোক দীপর কাহাম
0: এই দীপর কাহাম সাপুং খা সাগরা দি
2: যে চিত্রপি ফোন ছাই মানা বলে বুকো হ্যাঁ যে চিত্রপি
0: ফোন ছাই মানা বলে মুজু মামানি ন আও আও সাগরা দি বড় নিন খা
2: আং বরকাথালনি স্বর্ণমালা দেবরমা ছাড়ি জং দো মুখো
0: অ অ অ দা দা দা
2: দাই চঙ্গা কি ও মতে পারা পারা কোলাই দল খাই কবাড়ি থংলাই দো
0: হুম
2: কবাড়ি থংলাই কেন কাম খলালে কা হারি গং গাই ন খলাই কা পয়ং বদ জন আছি জং বদ জন খাই চং দুগরা বি দুগরা নই কো চং পারা খাই পান মানে আমতে গই থংলাই কা গাই আ জাগা কাছা আইন দাগে কাছা লুকু ক কুকুং কটমা তং দো বুখো
0: হুম
2: এনকে যখন তো কবাটি রে লাগে হাঁকা ন ও কুকুং রে ফাইনা ফাইকা হাঁকা ন হ্যাঁ বসু খার লাই বসু কিরে লাই আবো সাইমা লাই তাই কো কিরে লাই তো না হুম এনকে লকে সিলতে অকরা রে বসু তং ও কাই পরক সি বলতা খারি তং বাইও কবাটি না ফাইকা হাঁকা সিনতে বলতা তাই সে আগো